0: অমৃত শাকি শকে গোর তুঠে হর পায়া তুকে তাক তকে হর জন হর হর হোয়া নানক হরি কে হরি কে হরি কে।
1: শ্লোক মহলা পহলা পুরখা বিরখা তীর্থা তটা মেঘা খেতা ਪਾਲੋਆ ਮੰਡਲਾ ਖੰਡਾ ਵਰ ਭੰਡਹਾ ਅੰਡ ਜੇਰ ਜੁਦ ਪੁਜਾ ਖਾਣੀ ਸਿਰ ਜਾ ਸੋ ਮਿਤ ਜਾਣੇ ਨਾਨਕਾ ਸਰਾ ਮੇਰਾ ਜੰਤਾ ਨਾਨਕ ਜੰਤੂ ਪਾਇ।